0: ডিজেল কেরোসিন পাম্প সেটে 10,000 পর্যন্ত এবং হন্ডা পাওয়ার উইডর রে 30,000 পর্যন্ত সরকারি রিহাতি সহিত যেঠে সবু রকম সুবিধা মিলুচি
1: কেঠে মিলুচি হেতে সুবিধা
2: জানি ন কি হো বারিপদার অতি পরিচিত দোকান পড়া
3: ঠিকনা হউচি মেসস বাবুলাল অগরওয়ালা মেইন ট্রাফিক স্কয়ার তিনিকুনিয়া ছক বারিপদা
1: তালে জিবা না কি কহুছ
2: চলো
4: RBI ৰ মানি এপ দৃষ্টিহীনক নোট ৰ মূল্য বৰ্গ চিহ্নিবাৰে সাহায্য কৰি থাকে এই এপটো এণ্ড্ৰইড প্লে ষ্টোৰ আৰু iOS এপ ষ্টোৰ ৰ বিনা কোনোসি শুল্কৰে ডাউনলোড কৰা যায় পাৰিব এপ ইনষ্টল কৰিবা পৰে ইণ্টাৰনেট ৰ আও আৱশ্যকতা নাই ইয়া অফলাইন মোডৰে বি কাম কৰি থাকে এপ মূল্য বৰ্গক চিহ্নিত কৰে আৰু ইয়াক হিন্দী ইংৰাজী আৰু 11টি অন্য ভাষাৰে জনাই দিয়ে তাৰ সহিত এই মোবাইল এপ্লিকেচন বেংক নোটৰ মূল্য বৰ্গক ভাইব্ৰেচন ইত্যাদি মাধ্যমৰে চিহ্নি দি থাকে মনে ৰাখিবি এই মোবাইল এপ্লিকেচন বেংক নোট অসলি কি নকলি ইয়াৰ প্ৰমাণ প্ৰদান কৰে নাহি তেণু উপভোক্তাৰ ঠাৰু সতৰ্কতা আশা কৰুছো RBI কহে সচেতন হুৱন্তু সতৰ্ক ৰহন্তু